কোন ব্যবস্থা আমি নেরা বেনে নিছো গৌরি গোয়ালে নি সদগুরু জি নে ইসরা কো গুরু গ্রন্থ সাহিব দে বিচ তীজা স্থান দিতা হে এ ভি বহুত বড়া রাগ হে গুরু গ্রন্থ সাহিব দে বিচ গৌরি গোয়ালে নি অতি মারু দো রাগ সদগুরু জি বিচ বহুত বড়ে বহুত বাণী বিচার লিখি তে ইনা রাগ বিচ আও এ শাম দা রাগ হে ਗੋੜੀ ਗੁਆਰੇ ਲਈ ਜਬ ਉਹ ਵੀ ਸਨ ਸ਼ਬਦ ਨੂੰ ਮਿਲ ਜਬ ਜੀਸ ਮਿਲਨ ਕੀ ਬਰਿਆ ਚਿਰੰਕਾਰ ਇਹ ਦੇਸ਼ ਸੰਦੇਰੀਆ ਸਤਿਗੁਰੂ ਜੀ ਨੇ ਗੋੜੀ ਗੁਆਰੇ ਵਿੱਚ ਉਚਾਰਨ ਕੀਤਾ ਪਾਵਨ ਸ਼ਬਦ ਨੂੰ।